তিরিনাল লাভ হো গয়া ফেমত শুনিলে শুনি থাকা সববিলাক আপনার খালা মেসেজেস আর দুসরা গীত না বাজাও গতে এটা সময় এটা নিদি আছে কহিমা টাউন লাগা রেল টাইমতে ট্রাফিক আপডেট মন খোলাপরা লই কিনা পি এইচ কিউ জাংশন মাজত লাগা রাস্তা নর্থ বাউন্ডারিটু হলে ট্রাফিকটু মডারেট দেখায় আছে মানে ট্রাফিকটু মাজতে আছে কিন্তু সাউথ বাউন্ডে হালকা ট্রাফিক দেখায় আছে যদি আপনার খান আলাক রাস্তা লব কইলে লব পারে ওল্ড মিনিষ্টার্স হিল পৰা লৈ কিনা জেল কলনি পি এইচ কিউ জাংশন পৰা লৈ কিনা মেজৰ জাংশন মাজত লগা ৰাস্তাতে নৰ্থ বাউণ্ড আৰু ছাউথ বাউণ্ড দুইটা দুইটা দেৱী মডৰেট ট্ৰেফিক দেখাই আছে ইটোৰ ওপৰতে আপোনাৰ খান আলাক ৰাস্তা ল'ব কৈলে ল'ব পাৰে পাৰামেডিকেল পৰা লৈ কিনা টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইল ৰোড টি চি পি পৰা লৈ কিনা ৰাজু পইণ্ট মাজত লগা ৰাস্তা দিবি নৰ্থ বাউণ্ড আৰু ছাউথ বাউণ্ড দুইটা দিবি মডৰেট ট্ৰেফিক দেখাই আছে আলাক ৰাস্তা ল'বলৈ মন খান ল'ব পাৰে টি চি পি পৰা লৈ কিনা ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনা এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট আৰু ফুলবাৰীৰ পৰা লৈ কিনা খুচিজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট পৰা লৈ কিনা চেঞ্চেছ পইণ্ট ইয়াত দিবি ট্ৰেফিক টু নৰ্থ বাউণ্ড আৰু ছাউথ বাউণ্ডে যোৱা লগাবি আৰু অহা লগাটিবি মডৰেট ট্ৰেফিক দেখাই আছে আলাক ৰাস্তা ল'ব পাৰে চেঞ্চেছ পইণ্ট পৰা লৈ কিনা এন এইচ এ কে হাই স্কুল জাংচন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু ছাউথ বাউণ্ডে হালকা হালকা ট্ৰেফিক দেখাই আছে শুনি থকা চববিলাক এইটো থাকিছে দহ বাজি লগা ৰেল টাইমতে কহিমা টাউন বিতৰ লগা ট্ৰেফিক আপডেট আপোনাৰ খান প্ৰগ্ৰেম লওঁতে জুৰি থাকিবি আকৌ বি আনি দিয়া হ'ব ৰেল টাইমতে ট্ৰেফিক আপডেট

Parinda Flimot Apnaluke Sures Verkararo Ashabus Leila Gavasti Hunile Unitagasa Bilak Samoy Jayase Yachapnakan like his mount of messages can I say Mui Apnakala messages can loikina puridiase Kohima pra Loni Praji Likigina Patayase Rolikiase Mana ki kafi dur ho Lekin Dilki सबसे पास हो तुम सुबह की पहले और रात की आखिरी याद हो तुम हेलो गुड मॉर्निंग आरजे थैंक यू सो मच फॉर प्लेइंग माय फेवरेट सॉन्ग फ्रॉम द मूवी खट्टा मीठा आई एम एंजॉयिंग योर awesome playlist koi gina likhi gina pathai ase loni bahut bahut bahut din pasote aji subhe apnar program dai gina shamil hoi gina iman mithas logote lines khan share kori gina likhi gina pathai ase jita duita dil mond juri gina ase koile mane ki man durte thakile bi usor de he sabse sabse usor de he জুৰি কিনা থাকে কৈ কিনা লিখি কিনা পঠাই দি আছে বেছি বেছি খুশি আছে আৰু আজি ফজিৰ আপোনাৰ টিউন ইন কৰিছে আৰু আপোনাৰ লগা পচন্দিতা গীত এটা হ'লে বি ইয়াতে পৰা মই বজাব পাৰিছে আপোনাৰ লগা খুশিতে মই বি সামিল আছে আৰু বেছি বেছি খুশি আছে কি আপোনাৰ লগা পচন্দিতা গীত শুনি কিনা আপোনাৰ লগা খুশিটো জানি কিনা মই বি আৰু বেছি খুশি পাই আছে এণ্ড অফকৰ্চ আ ভেৰি ভেৰি গুড মৰ্ণিং টু ইউ আৰু দুচৰা মেছেজ লিখি কিনা পঠাই আছে ইয়াতে কাৰ্বি আংলং চাৰি হাজান পৰা প্ৰেমিকা টেৱা আৰু তাৰ পৰা বি গুড মৰ্ণিং উইছ কৰি আছে আ ভেৰি গুড মৰ্ণিং টু ইউ প্ৰেমিকা টেৱা আৰু ইয়াতে গুড মৰ্ণিং উইছ লিখি কিনা পঠাই আছে এনানিমাছ ৰাইটাৰ আৰু তাৰ কোৱা আছে আপুনি লগা চইচটো অভাৰ ভাল আছে কৈ কিনা লিখি কিনা পঠাই আছে ডিয়াৰ এনানিমাছ ৰাইটাৰ

0: চৰকাৰ হেল্থ চেণ্টাৰ্ছে বিপি লগা ফ্ৰী চেকআপ ট্ৰিটমেণ্ট আৰু কাও ভাল থাকিব লগা মদব দি আছে। বিপি লগা কোনোবা সৱাল থাকিলে টোল ফ্ৰী নম্বৰ 1-800-116-666 কল কৰিবি।
1: বিপি হাৰিব দেশ জিতিব।
2: কিটো জানকাৰী NTEP পৰা দি আছে।
3: Online applications are invited from unmarried men and women candidates for grant of short service commission in executive, education and technical branch. Last date for submission of online application is 27 July 2026. For more details, visit www.joinindiannavy.gov.in. The Indian Navy, combat ready, cohesive, Atmanirbhar.
4: FM Tracker Band
5: 103 MHz.
4: News, music and entertainment.
5: This is FM Tracker Band
4: FM 103 MHz.
6: जी हाँ, अपना कन हुनी ऐसे आकाशवाणी कोहिमा FM ट्रैक पर 110 MHz आरो हुनी रखा सब बिला के जो प्रोग्राम जे अपना कन सब क्या को स्वागत करे ऐसे आरो इच्छा समय टा नी दिया से आपुनी पसंद गाना SMS request हिंदी फ्लेमी के जो प्रोग्राम डे जुड़ी अपना कन ना पसंद इटा गीत कन हुनी बोले मोन ऐसे कोयले मने लिखी गिना पढ़ाई डी बी 9436805333 नंबर अको कोई दिया से 9436805333 এইটো নাম্বাৰতে লিখি কিনা পঠাই দিবি। কিন্তু আপোনাৰ খান লিখা সময়তে খেয়াল কৰিবি ফিল্ম লগা নাম আৰু গানা যোনটো আপোনাৰ খান শুনিবলৈ কাৰণে ইচ্ছা আছে গানালা টাইটল আৰু ফিল্ম লগা নাম ঠিক ঠাক লিখি কিনা পঠাই দিবি। তেতিয়া মই ইয়াতে পৰা হিচকি নাথাকি কিনা আপোনাৰ খান পচন্দিতা গীত খান বজাই দিয়া হ'ব। তো শুনি থকা

প্ৰগ্ৰামটি এইবাৰ দোচৰা গীত কাৰণে লিখি কিনে পঠাইছে কুদালী আসাম পৰা হিতেন্দ্ৰ দাস আৰু তাৰ পৰা পচন্দ কৰিছে হেল্ল' ব্ৰাদাৰ ফিল্ম কি গীত গাই আছে কুমাৰ চানু আৰু অলকা য়াগনিক আৰু এইটো গীতটো ডেডিকেট কৰি দিয়াছে এফ এম ট্ৰাগপেনলা চব আৰ জেছ আৰু চব আকাশবাণী কহিমা লগা ষ্টাফ আৰু তাৰ লগা এফ এম পাৰিৱাৰ্টে বহুত বহুত সাথীবিলাক এইটো মাজতী মৃণাল ৰমেশ আমল বিমল ৰকবিলে নাৰায়ণ শিৱা দুৰ্গেশ বিক্ৰম স্বৰজিত ভাইকন অবিনাশ অংকিত মহাৰাজ প্ৰেমজিত হাৰামণি দিবাশীষ অঞ্জলি আৰু জয়ন্তা তাৰখন চবকে ডেডিকেট কৰি দি কিনে আছে তো শুনিব কুমাৰ চানু আৰু অলকা য়াগনিক লগা আৱাজটো ফিল্ম হেল্ল' ব্ৰাদাৰ

চৰাই দিও সোণাৰী আসাম পৰা লিখি কিনে পঠাইছে ভাইকন মুণ্ডা আৰু তাৰ পৰা পচন্দ কৰিছে বন্ধন ফিল্ম কি গীত গাই আছে অভিজিৎ অলকা য়াগ্নিক আৰু স্বপ্না আৱাস্তি লগা আৱাস্তে আৰু তাৰ ইটো গীতটো ডেডিকেট কৰি দি আছে আমাল বসুমতাৰী বিমল বসুমতাৰী ৰমেশ পাত্ৰ ৰুণু পাত্ৰ দিবাশীষ হাজাৰিকা প্ৰেমজিৎ চক্ৰৱৰ্তী হিতেন্দ্ৰ দাস যদি আপনার এখান বিটিউন ইন আছে কইলে মানে শুনিবি আর এনজয় করিবি আর এই গীতটা আপনার এখানকে স্পেশালি ডেডিকেট করে দিছে ভাইকন মুণ্ডা।

এইটো আকাশবাণী এফ এম ট্ৰাগাপেন 110 মেগাহাৰ্টজ শুনি থকা সববিলাক এতিয়া সময়টিভি আকৌ আনি দি আছে ৰিয়েল টাইমতে ট্ৰেফিক আপডেট। মন খোলাবৰা লৈ কিনে পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটাতে চাউথ নৰ্থ বাউণ্ডে ভাৰী ট্ৰেফিক দেখাই আছে, কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাগ ৰাস্তা ল'ব কৰিলে ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনা জেল কলনী, পি এইচ কিউ জাংচন পৰা লৈ কিনা মেজৰ জাংচন মাজত লগা ৰাস্তা দিবি।

প্ৰগ্ৰামত এইবাৰ দুচৰা গীত কাৰণে লিখি কিনে পঠাইছে মাজুলী আসাম পৰা দেৱাশীষ হাজাৰিকা, আৰু দেৱাশীষ হাজাৰিকা পৰা পচন্দ কৰিছে ষ্ট্ৰীট ডান্সাৰ ফিল্ম কি গীত, গাই আছে বাদশাহ আৰু নেহা কাটকৰ।

हुने ढंगा सब बेला कपनालुके किशोर कुमार लगा वास्तको हुनेले आमने सामने फ्लिमट याते एकटा मेसेज आइकिना आसे सारिहाजन कार्बी आङलङ प्रा लेखिकिना पठाइ आसे चन्द्रा तिमुङ आरो अतुर तिमुङपी आरो तार दुईजन प्रा गुड आफ्टरनुन वेश लगते भाल भाल गाना बजाइ दि आसे हुनिकिना एन्जोय कुरासे गइकिना लेखिकिना पठाइसे चन्द्रा तिमुङ आरो अतुर আপনার দুইজনকে আকৌ স্বাগত করে আছে প্রোগ্রামটে আর এটা সময় টিভি টিউন ইন করে কিনা লিখি কিনা পাঠাই দিয়া নিমিত্তে ডাঙরলা খুশি জানাই দিয়ে আছে অ্যান্ড আ ভেরি ভেরি গুড আফটারনুন টু দ্য বোথ অফ ইউ। তো শুনিব দিল সে ফিল্ম কি গীত গাই আছে সুখবিন্দর সিং আর স্বপ্না আবাস্থী।

আজিকালি চাইছো বোলেতো বাচ্চাহানটো হলে মা বাবা উমৰ বেছি হৈ যা বুঢ়া বুঢ়ী হোৱা পিছেৰে তাহাঙ্গে ছাড়ি দিয়া নাচাই যা এইটো আমি খানলা ছচাইটিৰে বেছি হোৱা আছে। এইটো নিমিত্তে আমি খানলা পাৰ্লিমেণ্ট পৰা একটা ল আজা পাছ কৰি কিনে মেইনটেনেন্স এণ্ড ৱেলফেয়াৰ অফ পেৰেণ্টছ এণ্ড ছিনিয়ৰ চিটিজেন্স এক্ট 2007 এইটো ওলাই দিছে। এইটো এক্টটো হলেতো মা বাবা খান আৰু ছিনিয়ৰ চিটিজেন্স গে মেইনটেনেন্স এইটো বাচ্চা আৰু তাৰ খানলা ঘৰ মানুহৰ পৰা মেইনটেনেন্স এইটো দিবলে আৰু এইটো বাচ্চা আৰু ৰিলেটিভছ নহ'লে গ্ৰেণ্ড চিলড্ৰেন খান যোনহে তাৰ খানলা প্ৰপাৰ্টি এইটো ইনহেৰিট কৰিবলৈ আছে এইটো খানগে মা বাবা খান আৰু ছিনিয়ৰ চিটিজেন্স খান লগা মেইনটেনেন্স নিমিত্তে এইটো এক্টটো বনাই কিনে আছে। ৰিলেটিভছ এইটো কোৱাটো হ'লেতো লিগেল এয়াৰ্ছ খান মাইনৰ নহয় কিনে বাচ্চা নাথাকিয়া ছিনিয়ৰ চিটিজেন খান যোনহে তাহানলা প্ৰপাৰ্টি এইটো ল'বলৈ আছে তাহান মৰিয়া পিছেদে তাহাঙ্গে মা বাবা নহ'লেবি তাহানলা কাজিন এইটো ছিনিয়ৰ চিটিজেনছ খানগে চাবলৈ নিমিতে মেইনটেনেন্স দিবলৈ নিমিতে এইটো এক্টটো পাৰ্লিমেণ্ট পৰা ওলাই দি কিনে আছে। ছিনিয়ৰ চিটিজেন কোৱাটো হ'লে যোন মানুহ তাৰ লগা উমাৰটো 60 years লা ওপৰ আছে এইটো খানগে ছিনিয়ৰ চিটিজেনছ এইটো মাতি থাকে। মেইনটেনেন্স কোৱাটো হ'লেতো খা লোৱা কাপোৰা বহিবলৈ লোৱা জেগা আৰু মেডিকেল এটেণ্ডেঞ্চ আৰু ট্ৰিটমেণ্ট বীমাৰ লগা সময়তে তাহাঙ্গে চাবলৈ নিমিতে মেইনটেনেন্স এইটো খান চব কাভাৰ কৰে। এইটো এক পৰা পেৰেণ্টছ খান মা বাবা আৰু ছিনিয়ৰ চিটিজেনছ খানগে দিগদাৰ পৰা এইটো পৰা বচাবলৈ নিমিতে এইটো এক ওলাই দিয়া লা আছে। এইটো এক পৰা পেৰেণ্টছ খান মা বাবা খান যোনহে নিজৰকে চাবলৈ নাপাৰা নহ'লেবি তাহান লা কামাই পৰা নিজৰকে পুঞ্জিবলৈ নাপাৰা এইটো খানগে মেইনটেনেন্স নিমিতে তাহান লগা বাচ্চা নহ'লেবি গ্ৰেণ্ড চিলড্ৰেন এইটো খান লগতে এপ্লাই কৰিব পাৰে। এইটো এক্টটো হ'লেতো ছিনিয়ৰ চিটিজেন খান যোন মানুহ বাচ্চা নাথাকে এইটো খান বি তাহান লা ৰিলেটিভছ ঘৰ মানুহ পৰা যোনহে তাৰ লগা প্ৰপাৰ্টি ল'বলৈ আছে এইটো খান গে মেইনটেনেন্স এইটো ক্লেইম কৰিব পাৰে আৰু মান্থলি মেইনটেনেন্সটো হ'লেতো আপ টু 10,000 ইমানটো এপ্লাই কৰিব পাৰে। এইটো এপ্লিকেশ্যন মেইনটেনেন্স নিমিতে কোনে ফাইল কৰিব কৰিলেতো এইটোতো হ'লে একটা ট্ৰিবিউনেল যোনটো অফিচাৰ চাব ডিভিজনেল অফিচাৰ পৰা নিচে নহয় এইটোৰ পৰা হেড কৰিব আৰু তাৰ পৰা মেইনটেনেন্স লা এপ্লিকেশ্যন এইটোতো তাৰ পৰা সি একচেপ্ট কৰিব আৰু একবাৰ এইটো এপ্লিকেশ্যনটো ফাইল কৰিয়া পিছেদে 90 days লোৱাৰ ভিতৰতে এইটো এপ্লিকেশ্যনটো চাই কিনে ডিচিশ্যনটো লৈ দিবলৈ লাগে। ৰিপ্ৰেজেণ্টেশ্যন পাৰ্টিছ খান পৰাটো হ'লে লিগেল প্ৰেক্টিচনাৰ লগত থ্ৰু কৰি কিনে ট্ৰিবিউনেল লা আগে যা এইটোতো মানা আছে। এটা আপিলেট ট্ৰিবিউনেল কৈ থাকে এইটোতো হ'লে বনাই কিনে এপিল যোনটো আহিছে এইটো খানটো শুনি কিনে অৰ্ডাৰটো ট্ৰিবিউনেলৰ পৰা পাছ কৰি কিনে এপিলেট ট্ৰিবিউনেল এইটোৰ পৰা প্ৰিচাইড কৰি কিনে থাকে। অৰ্ডাৰ অফ মেইনটেনেন্স এইটো পাছ কৰি দিয়া পিছতে যদি বাচ্চা খান নহ'লে ঘৰৰ মানুহ খান এইটো এপ্লিকেশ্যন পা পিছতে বি পেৰেণ্টছ খান নহ'লে বি ছিনিয়ৰ চিটিজেনছ খানগে একো মদত দিয়া নাই কৰিলেতো ট্ৰিবিউনেলৰ পৰা এটা ৱাৰেণ্ট এইটো ইছ্যু কৰি কিনে যিমান এমাউণ্ট দিও আছে এইটো ৰিকভাৰ কৰিবলৈ নিমিতে ৱাৰেণ্ট ইছ্যু কৰি দিয়ে আৰু যদি এইটো পিছে বি মেইনটেনেন্স ফিটো দিয়া নাই কৰিলেতো এইটো মানুহ লা বাচ্চা নহ'লে বি ঘৰৰ মানুহ তাহাঙ্গে এক মহিনাটো খুলি বি জেইল দে পানিছমেণ্ট হিচাপ পৰা দিবলৈ অৰ্ডাৰ দি দিয়ে। এইটো এক্টটো হ'লেতো ছিনিয়ৰ চিটিজেন খানগে বচাবলৈ নিমিতে বাচ্চা খান নহ'লে বি ঘৰৰ মানুহ খান বুঢ়া বুঢ়ী হৈ যা ছিনিয়ৰ

ওয়াল লিসনার্সকান প্রোগ্রাম শেষ করবে তেওঁ হৈছে এইটোকাৰণে প্ৰগ্ৰাম শেষতে শুনিব আপোনালোকে বিশাল ডট লানি লাকা অৱস্থা আছে ফিল্ম আছে বেং বেং এইটো আৰু এইটো গীতৰ লগতে প্ৰগ্ৰামটো শেষ কৰি হ'ব আৰু এফ এম প্ৰগ্ৰামবি সময় 10 বাজি হোৱালৈকে প্ৰগ্ৰাম শেষ কৰি হ'ব আৰু আকৌ কালি পুজোৰ 6 বাজিৰ পৰা এফ এম প্ৰগ্ৰামটো আকৌ শুৰু কৰি হ'ব চ' ওৱান ছেকেণ্ড আপুনি ইয়াৰ চবকে ভাল স্বপ্না পাবি কিনে মই উইচ কৰি আছে আৰু যি জেকব আৰু অহাকালি আকৌ লগ কৰি হ'ব দেট ইজ 7th of July চ' উইচিং ইউ অল ওৱান ছেকেণ্ড এ ভেৰি গুড নাইট এণ্ড ষ্টে চেফ